0: এই কাস্টমার কেয়ার কোড আছে। ও ম্যাডাম
1: কক,
0: এই KYC আপডেটৰ বাবে বারে বারে মেসেজ কিয় আহি আছে?
1: কারণ ব্যাংকিং সেৱাৰ বাবে নির্ধারিত সময়ৰ ভিতৰত KYC আপডেট কৰা উচিত।
0: পিছে ই হ'ব কেনেকৈ?
1: যদিহে পৰিচয় বা ঠিকনাত কোনো পৰিৱৰ্তন ঘটা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেস কৰেসপণ্ডেণ্ট অৰ্থাৎ BC ওচৰলৈ যাব, বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল, মোবাইল নম্বৰ, মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে তাৰ ঘোষণা দিব।
0: আচ্ছা, আৰু যদি কিবা পৰিৱৰ্তন ঘটিছে তেন্তে?
1: এনে ক্ষেত্ৰত পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখুৱাই KYC আপডেট কৰিব পৰা যাব।
0: বাস
1: বাস,
0: বুজি পালো।
1: আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
0: RBI কয়,
1: জানি লওক, সতৰ্ক হৈ ৰওক।
2: அடுத்ததாக இனிய வணக்கம்னு பதிவு செஞ்சு வைதேகி காத்திருந்தால் படத்திலிருந்து அழகு மலராடா அப்படிங்கிற பாடலை ஒளிபரப்ப விருப்பம் தெரிவிச்சிருக்காரு அறந்தாங்கி ஐயப்பன் அவர்கள். இவரின் விருப்ப பாடல் இதோ.

0: এম বা বিজনেছ করেসপন্ডেন্ট অর্থাৎ বিসিৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: RBI কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: பன்னிசிமலை நிகழ்ச்சியில் சிவகோரி அவர்கள் பாடிய பாட்டு இடம்பெறும். தொடக்கமாக தாயினும் நல்ல என தொடங்கும் திருஞான சம்பந்தர் தேவாரம்.